0: যথেষ্ট আত্মবিশ্বাসী দেখালো মেরাজউদ্দিন ওয়াদুকে, যিনি এই দলের প্রশিক্ষক। শুনে নেব তিনি ম্যাচের আগে গতকাল কি বলেছেন।
1: कल का मैच बहुत इम्पोर्टेंट है जितना, तो इसके लिए एक्स्ट्रा प्रिपरेशन क्या है?
2: प्रिपरेशन कुछ नहीं है, अभी मैच इज इम्पोर्टेंट। डूरेंट का कल का मैच हमारा इम्पोर्टेंट इसलिए है क्योंकि अगर हम कल जीत जाते हैं तो वी विल गो टू नेक्स्ट स्टेज एंड द प्लेयर्स दे ऑलरेडी नो इट एंड आई एम श्योर दैट टुमारो वी आर गोइंग टू पुट आवर बेस्ट परफॉर्मेंस।
1: एनी इंजरी कंसर्न?
2: देयर आर कपल ऑफ इंजरीज एंड कल सुबह फिजियो से बात करके एंड वी विल गेट द प्रॉपर अपडेट।
1: ओके, थैंक यू।
0: মেরাজউদ্দিন জানালেন যে আলাদা করে তৈরি হওয়ার মতো কিছু নেই, তবে আমাদের দলের খেলোয়াড়রা জানেন যে জিতলে পরবর্তী পর্যায়ে যাওয়া যাবে, সেই কারণে তারা সকলেই জেতার জন্য ঝাঁপাবেন। তবে দু একটি চোট আঘাতজনিত সমস্যা রয়েছে, তবে তিনি আশাবাদী যে দল ভালো খেলবে এবং এই ম্যাচে পুরো পয়েন্ট সংগ্রহ করতে পারবে, মোহামেডান স্পোর্টিং অর্থাৎ জয় পাবে সাদা কালো ব্রিগেড, এমনটাই আশা করছেন প্রশিক্ষক মেরাজউদ্দিন বাদেল।